하니 그 채찍을 놓고도 깼다 채찌 말이야 총질이야 돼 그거다 그게 뭐라라라 아 채찌를 보는 아니 쇼 근소 공쟁 그 채찌 쳐들은 순지에 따와 희특거든지 쪼특거든지 그때도 그때 다티니 말아오나 아노데 냠버크와드 노테레 아니 쇼 때핀다 쇼가 당 빠진 돈이 퍼든티가 헐렘비 그래서 야, 나 쇼 대핀 답쇼 등 빠진 군디 허니 쉐비 강적 산이 된다고. 니 허니 쉐비 강적 산이 된다고. 처모도 인구나 안안쇼 쓰였고 키르도 있고. 되게 미쳤고 다른 답아도 있고. 키르도 답아니 가고. 대니가리 샤가 슈환이리. 아, 슈환치면다 매나 프리미트가 키르 크모고야 뭐 답아요고. 너가 답한데 구할렌지 다또 치르거나 치용거 떠나 아는 거 가와다 가와 시위 치르 구군을 테란 지금도 그 삼바 와치한 조건을 배파 시위 미위 답하게 꿰거든 이치시 대조 섭리학 조건을 답하는 또 뭐 그 토된 조건을 당위 답하 이치치 답하 미위 답하 아당 아당와 쟤는 누구냐 남키 통화 필지다죠 통화매봐 아 남키 통이 그 알롱 치무 지나라가 무토가 대다 아당 뜻이야 그거다 시트 퍼미트가다 남키 통화 퍼미트고 뭐 가다라 남키 통화 퍼미트고 뭐 시가라 남키 통화 퍼미트고 뭐 샤자고보다 남키 통화 남북쪽고가다 어 그쪽쪽다다다 그쪽과 양이 쪽고가다 디리야 내가 당하는 건 어떤 때려 토화매 봐 저쪽다 흑색 족봐 슈화가 흑색 족봐 토화매 봐 디니하다 당하지라 아당화 쟤는 그 아당다 르냐야 알르냐야 아당가나 알르냐야 저쪽다 화당은 대구지로 대우다 너네 왠데게 대지가 먹고 강하고고 흑색 족 놓고고 돈이 펄던디 아 돈테냐라도 Don't say Yara, Perwat, Adangwan, Huishi. Dasho Shivata, and I shoot on Tapanigari, Huire, and Shoka knew Pata, Honelara, Hirib, Tapaniga good. Ta Arungal Hafsala, Tapa Mena, Shinara Kumichunuri. Guada, Shinara Kumichunuri. Arungal Hafsala, Tapa Shina, Muma Hina, Nyonyon to Hina, Nyonyon to Arantan Zenikala Kuchuji. Did a tapa panditi. Tapa tapa guna, and you tena loka tamujabunu, Tabuda kutajeta, Guache chonson, Guade, Guache chon. Maku tui jihaku guga. Yichaku guga, Yishinu gugu, Teku guga. And I should tapa nundigari dasho. Donera perdoniga, donere di gunu, chetun tenier gunera, a re lumper guga, lumper rich gugunera, lagnian amber should be hira gudu di gugun. A ret rich gugunera, tumba, bepa chimbu gugun. Lumper nyola ret yella son shirit guga, hojongo do tenit mu gugata, lumper nyodi. Shulunga Sambachin, madam. Shulunga Sambachina, Yangela Yundet Mingurner. Shulunga Sambachina, Shulunga Nakana, Aganol, Maganochir, Tigunutira Shulunda, Guada, Aganol, Maganocha, Rungishin dot Tambara, Gayamon Zana Tajer, Rungishin dot Montana, Girachimara, Tajera Mara, T. Tonyaka Kur, To a Chaka Hungania Brejukun, the Shone. Hungan yang berjuang itu orang kenal, hanya terpesa ini ni cerita hasilnya, sokong yang mana? Tentu hasil itu sumpah buat kanzaga sokong zaman ni, kanzaga sokong zaman ni.
ting nga ta la de jer a la de jer a jet di tondi tondi che po ku ku a tondi tondi di ta ke nyeng ge na mu me la hu cha ti khu bo ti ru ti nga tondi zne na ti nga tondi zne ma re ku a de tondi nu che re so ju yong xi xi ni ma yong shu xi ni yi la yong zhen xi ni ta yu nu ta ta da bi gu ni so ju xi nu ti nga ta tondi zi che ᱥᱛᱠ ᱵᱮᱯᱟᱥᱤ ᱞᱚᱡᱚᱱ ᱠᱩᱱᱩᱧᱟ ᱥᱩᱱᱡᱤ ᱡᱤᱢᱟᱨᱛᱤᱧᱟ ᱵᱮᱯᱟᱛ ᱡᱮᱨᱮ ᱠᱩᱣᱟᱛᱮ ᱛᱟᱛᱛᱟᱝ ᱫᱟᱢᱵᱟ ᱜᱚᱞᱚᱛᱮ ᱛᱟᱛᱛᱟᱝ ᱫᱟᱢᱵᱟ ᱱᱟᱛᱟ ᱜᱟᱡᱤᱨ ᱢᱩ ᱞᱮᱥᱟ ᱡᱤᱜᱱᱟᱛᱟ ᱢᱚᱣᱟ ᱧᱩᱛᱱᱤ ᱞᱟᱛᱟ ᱢᱚᱣᱟ ᱧᱮᱨᱤ ᱛᱷᱠᱮᱱ ᱠᱩᱱᱩᱛᱤ ᱛᱟᱛᱛᱟᱝ ᱢᱟᱫᱟᱢᱵᱟ ᱨᱮ ᱟᱛᱟ ᱥᱩᱱᱡᱤ ᱢᱟᱨᱟᱛᱟ ᱥᱟᱞᱟᱥᱮᱱ ᱫᱚᱜᱚᱱᱟᱛᱟ ᱟᱫᱤᱜᱛᱷᱤᱨ ᱨᱩᱛᱤ ᱫᱚᱠᱚᱛᱮᱨᱮ ᱥᱛᱤᱨ ᱜᱩᱱᱩᱛᱤ ᱛᱤᱨ ᱛᱟᱛᱟ ᱛᱟ ཁྱི ཕྱད མམ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ
tora hui cha ge nyang ra de lo de ji ma re ta te re te me rong ge de her le gu nu ge chi ji na ne ni wa ge ku a chi de leng gu ge ne ku a chi de leng gu de na ku gi lan zong gu nu ti ku gu na a lo nye xi ne gi lan zong gu nu sen te ta ta na ta chu ne gi lan zong ju ka ma sen te ta ta na ta ta ta sen ti wa to ne ta wu ne ma re ta te re ka da kan tu de na ro xi de ka ka wa zong lo nye ge ka wa yo nu ge de mi tok pa ma ge sen de na ju nu ka ra ba ma la te ba sen ju ko nu wa ber mo la te ber mo ka da kan tu de tho ma ber mo a che ze go ne ya a ber ma jo ne tin ta mi to wa ma sen de dang se lo ma chu ri ta ju gu ne ya kan tu de ju ta pan sen na ju gu ne tin ju ju ge a ren ba ta a ren ge shi ge ku ne ze song re dang se de a song dang se shi wa ne u du ru ha zhe xin bu la li la pan ba o ga da ren ge che ge che lo ne xin na chu nu nang tu de li a de nge min jo nu lo ne ge zuo la tu ye de nge min jo nu ti ge jin ten zhe de de no de nian bu ge nu ti de ta ti ma nang na wu nu zhe de chen de ngwe ni ki wi le xie zhe gong de ji di chen su ta yi mo en chang dan bi ga nan ma du zhang a ran yang xie re pai shi de de xia di sambi kan hong tan zhe sen de gu nu zhe na sen ji yi da de la an che ki wa chang ma ge gong zhe ji di di gong zhe ji di chen zhu zhe na jia che xia pa qi zhe kan zhe ni zhe din zhe sim zhe chen zhe zhe zhe de mu wen zhe li la de mu man zhe gu wa ta ཁན་རེ་ཁན་རེལ་ཁན་རེ་ཁན་རེལ་ཨ་ཇིན་རེ་ཁན་རེལ་ཁ་ཏ་ནང་ཨ་ཅིག་རེལ་ཁ་མ་ཅིག་རེལ་ཏ་ཏོ་མོ་མན་རེ་ཏོ་མོ་མང་གར་ཏོ་མོ་མན་ཏ་ནི་ཆིམོ་ཏ་ཏ་ནི་རེ་ཏན་ཅ་ལ་ན་མེ་པ་རེ་ཁན་ཏོ་རུང་རེ་ཡེན་ན་ན་ཆུན་དེ་སེ་ནི་ཆིག་གུ་ན་ཏ་ཏེ་ཆོ་མོ་ཏ་ན་ཅུ་ཁེན་དེ་ཏ་ནུ་ཨ་ཇིན་ཏན་ཏན་བི་ཁ་མ་ཅིག་ནི
хчу лодан жимбар ктэг камбуре та тита цонги ктэг акква шинкэн гэ гэнзэр гаку гуга дэмбад нди кана ма дод гуну нмо до цонго оди тиг одунина ривати дуку тита гу дуг ма тэгэн тэнтота аранг я цоко томо гэ гатэн тэни ти гатэн на чэзу вишэт та аранг жик аригни жи хэрэн ди мэнэн бишэт аво Shimishima tachalara udo na wachin jukishita tachana hira pashin ndastam shaadu. Niwa yuki shepu la chopra jopa. Samba roo gedambi tambi dukho la chopra jopa. Chojo khsim, chojo chitkhiche sim. Tani samtagla lhornye iwi jinsan tamba joshar. Anamshe kanzang gongjanji giwa tamba joshik tamba.
nyambor kwa tembi shawala jiki kanhon temba ku samba kanhon tembi kanhon number to khawe ingo tu ya tan de manan de alang jez jere dinya alang jez je tela gnunde tela shiwi teda nyaksa kanre na sunchi yhta she pa nu te do te nyak kun teda ga nyaksa sunchi yhta she pa la ta zne ya dardi she pikem de zne jambi ayon je nam che thum sa bo ta shi chak pa kan ti zne chod gunun de do kun de ge se so na wo do wo che ajgni konsola sun che khse dacho sombo ajama tena yonji che du ne chepe che du ne sun de ta do yichi ge ni re yichi ve ni re chod de ta do jikten go gu ta ta ni kilen rong wa ge dun re jikten ge gu ta ta ni kilen rong wa xeze de dato kile ju kaiz no no to tre kuad checho de tmo shekra kita len ju ti kaiz uz no te de kotel ti che hin na tro lu xe kame pit no tu tro te ka ding ka ja ta ta ka ja ta re ka ding ka ja ta ta ka tha ja ta ma re ka ding ka ja ta ta ka ja ta tro lu xe la na ru lo ra te de sa de ng xe ra ja xe ta te re ਕਾਦੰਗ ਕਾਜਾ ਤਾ ਤਾ ਕਾਬਜ ਟਗੜਾ ਤੜੇ ਚਲੋ ਸਰਸਾ ਮੈਂ ਪੀਛੇ ਦਨੇ ਮਾਰੋਂ ਆ ਗਿ ਤੁੰਜ ਇਹ ਕੇ ਕੇ ਸੇ ਚਨਾ ਨਿਆ ਮਾਰੋਂ ਆ ਹੀ ਤੁੰਜ ਜਰ ਉਚ ਕੋਨੀ ਸੇ ਸੇ ਚਨਾ ਇਹ ਚੀ ਜੂ ਚੀ ਕਾਉਗੋ ਦਨ ਨਾ ਤੋ ਤੇ ਨਾਂ ਦਨੇ ਟਖਵਾਲਾ ਗੁਨੂ ਚਦ ਨੇ ਟਖਵਾ ਗੁਨੂ ਦੀ ਕਹਾ ਕੋ ਗੁਨਾ ਉਹ ਕੰ ਚੰਗ ਜੂ ਆ ਟਕ ਦਨ ਤੁੰ ਤੇ ਕੰ ਤੀ ਚੀ ਜੀ ਜੋ ਸੋਂ ਤੇ ਗੰਬੀ ਕਰਨ ਲਾ ཁསོ་ཏོ་ཅང་དེ་ཆི་ཅི་ཇོ་སོང་ཚ་གམ་བོ་དེ་ཆི་ཅི་ཇོ་སར་དང་གི་ཅན་ཅན་ཅན་ཆང་ཅི་ཅ་ཏམ་བ་ཐུམན་དེ་པ་པོ་རེ་ཡ་གང་ཅན་གི་ཡོང་སོ་སང་ཅི་ཅ་ཏམ་བ་ཐུམན་དེ་པ་པོ་གང་ཇོ་སོང་ཚ་གམ་བོ་རེ་དེ་ཏོ་ནི་ཉན་བེན་ཇོ་ཅ་དེ་གཅིག་ཡོ་ནོ་གང་ཅན་གི་ཡོང་ཅ་ཏམ་བ་ཧོན་ཉི་བི་དེ་ཏ་ཏོ་ཐ་ཐོ་ཏོ་རེ་ཉན་
tenpi jindag chingbu xin zijir, meiwa nansim zijir, yang zhanlik dga xig yo, tukmer tenpi xo zi zijir, yuwa sota gambu zi, warta tamba tewer xin yi zi, yuwa chison di zin zi, ndawi tamba gu san tanda zi, rafshon zipi gu san tanda, sabche du chik tewer xin yi zi, yuwa chi rawa zi zi, zi chusimbu, diga yinga yang qi jie nansin zi zi, qijie miigwa nansun da, qijie nansun yiga mishiga a. Qijio miigwa nansun zi tato tuturi nyantzen, suwutsa gambu, chisunga dizan, zhuzunbo kukuwa. Qijie nansun zi tato, qijio suwutsa gambu, chisunga dizan, chirajan, zhuzunbo kukuwa. Dinan da qijie li, yuwa suwutsa gambu, qijie yawu zhignuga zhintza, tenbi xotikini kirmuga mitangu michukka. Chirina, sanji juandandi khirja tapata, nyangani naka, pukwa shenri zhigla longtayo nari. Chirina, pukwa shenri zhigla tatung chika, nyangani nashik marunga, shangshun kawa jena tarungwa ka, shichi machik zhigsunga shima peti, tarungwa chichi hikuga, zhigla katsunga, shangshun kawa jenda, chiya dhaka yin, ngihka manzi. Katsunga ka, ulu leyin de da tamba tara di long tang ka ktsang ka ta tani na kene me shi ga ti di ta to ulu chul gu ko na dong mer chen de gu ka wala nya nga dong mer chen de gu ka a dong mer ge chen ge yin na tamba me gu ka ti de ge de ti ge song ji ge long ta ne de ga pu kwa xian yi de a jiu wu ts de su xi ge gan za ge ts de xue ni ta ulu tan ba zhe ne ti ta ge ta qi ge gu no de ge ga 선지가 롱담바 하니가 좋아임바 선지체 담비 소득바 너주 진상 스나티이달이다 치게드네 아 소자 감비 거랑라 이기 소토 정거 아 이기가 소토 더 셋째 타도 다른 우도 쳐도거나 나는 제나 이긴디 시시너 내가 똑화
mwa de guka